এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীৰ চাপৰত আজি 3,200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কাৰ্যসূচী। বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা লৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। বিশিষ্ট কবি গীতিকাৰ আনিচুজ্জামানৰ 79 বছৰ বয়সত দেহাৱসান। ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা বায়'মেট্ৰিক আধাৰ প্ৰমাণীকৰণ বাধ্যতামূলক। আৰু এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ছেমি ফাইনেলত আজি ভাৰত বাংলাদেশৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ চাপৰত আজি 3,200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত BTCৰ মুৰববী হাগ্ৰামা মহিলাৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল, ভূমি সংৰক্ষণ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, বিলাচীপাৰাৰ বিধায়ক জীৱেশ ৰায় আৰু আদানী গ্ৰুপৰ সঞ্চালক জিৎ আদানী উপস্থিত থাকিব। 48,000 কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰিবলগীয়া এই তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কালত 20,000ৰো অধিক নিয়োগ সৃষ্টিৰ উপৰি নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পাছত 5,000ৰো অধিক নিয়োগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। ডঃ শৰ্মাই কালি ধুবুৰী তামাৰহাট বজাৰত পুনৰ নিৰ্মাণ কৰা দুৰ্গা মন্দিৰ উদ্বোধন কৰে। ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে তামাৰহাটৰ 108 বছৰীয়া দুৰ্গা মন্দিৰটো হৈছে আধ্যামিক উপাসনাৰ পবিত্ৰ স্থান তথা সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰবিন্দু। ডঃ শৰ্মাই দুৰ্গা মন্দিৰৰ সন্মুখভাগৰ সৌন্দৰ্যবৰ্ধন, গংগাধৰ নদীৰ ওপৰত তামাৰহাটৰ পৰা কঠালতলীলৈ পকী দলং নিৰ্মাণ, তামাৰহাটৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খন 30খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে কালি পশ্চিমবংগৰ কোচবিহাৰত থকা মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু

0: শ্ৰী শ্ৰী দামোদৰদেৱৰ স্মৃতিবিজড়িত এই পবিত্ৰ ভূমি অসমীয়া জাতীয় জীৱনৰ অমূল্য ঐতিহ্য। স্বকীয়তা আৰু পৰম্পৰা অটুট ৰাখি বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পৰিকল্পনা হাতত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: এই মধুপুৰ সত্ৰৰ উন্নয়ন আৰু বিকাশৰ কাম হাতত ল'ম। আজি আমাৰ নৰ্থ বেংগল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী শ্ৰী প্ৰামাণিক ডাঙৰী আমাৰ মাজত আছে। তেখেতেও প্ৰতিশ্ৰুতি দিছে যে পশ্চিমবংগ চৰকাৰেও এই মধুপুৰ সত্ৰখনক সজাই পৰাই তোলাত সহায় কৰিব। ৰাজ্য চৰকাৰে 35 কোটি টকা মধুপুৰ সত্ৰৰ বিকাশৰ বাবে এইবাৰ বাজেটত ৰাখিছিলে। আমাৰ উত্তৰবংগ উন্নয়ন বিভাগ, পশ্চিমবংগ চৰকাৰ, শ্ৰী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী ডাঙৰীয়া আৰু আমাৰ প্ৰামাণিক ডাঙৰীয়া দুয়োজনে মিলি পশ্চিমবংগ চৰকাৰৰ পৰাও আৰু 30 কোটি টকা তেওঁলোকে দিয়াৰ প্ৰতিশ্ৰুতি দিছে। থানখন পৰিচালনাৰ বাবেও ৰাজ্য চৰকাৰে মাহত 1 লাখ টকাকৈ যোগান ধৰিব, যাতে থানখনৰ পৰিচালনাও খুব ভাল কৰি হৈ থাকে।
0: এই পৰিদৰ্শনকালত পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী নিশীত প্ৰামাণিক আৰু মালতী ৰাভা ৰয়ৰ লগতে মন্ত্ৰী অশিক সিংহল আৰু অশ্বিনী ৰায় চৰকাৰ উপস্থিত থাকে। ডক্টৰ শৰ্মাই গৌৰীপুৰৰ ঐতিহাসিক হাৱা মহল পৰিদৰ্শন কৰি ইয়াৰ নৱীকৰণ তথা সংৰক্ষণ কাৰ্যৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে।
1: যোৱা 2-3টা বছৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি বিজড়িত এই হাৱা মহল বা লালবাগ পেলেচক আমি পুৰণা যিধৰণে ভৱনটো আছিল তালৈকে উভতাই লৈ যোৱা আৰু আপুৰুগীয়া সম্পদসমূহ ৰক্ষণাবেক্ষণ কৰা এটা আমি আঁচনি হাতত লৈছিলোঁ। আজি মই অত্যন্ত আনন্দিত যে পুৰণা ঘৰটো যিধৰণে প্ৰথমত বনাইছিলে পিছত জহি খহি গ'ল, এতিয়া আমি পুৰণা ঘৰটো উভতাই আনিবলৈ সক্ষম হ'লোঁ। আৰু হাৱা মহলৰ বিষয়ে আপোনালোকে জানে, ইয়াত প্ৰমথেশ বৰুৱাও আছিলে, ডক্টৰ ভূপেন হাজৰিকা আছিলে। এইটো এটা বহুত ডাঙৰ অসমীয়া সংস্কৃতিৰ ঐতিহ্য। এতিয়া নেক্সট ফেজটোত আমাৰ কাম হ'ব যে গোৱালপৰীয়া লোকগীত আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ সৈতে জড়িত আপুৰুগীয়া সম্পদসমূহ আমি ইয়ালৈ লৈ আহিম।
0: বিশিষ্ট কবি গীতিকাৰ আনিচুজ্জামানৰ আজি পুৱা দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট কবিগৰাকীয়ে আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 79 বছৰ। তেওঁৰ প্ৰকাশিত কাব্যগ্ৰন্থসমূহৰ ভিতৰত অজ্ঞাতে, গধূলি, সেউজীয়া জোন, এই বাতৰিয়ে আৰু দুখমুকালি অন্যতম। ইয়াৰ উপৰিও তেওঁ কেইবাখনো শিশুগ্ৰন্থ আৰু অনুবাদ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। অসম কবি সন্মিলনে কবিগৰাকীক কাব্যৰত্ন সন্মান প্ৰদান কৰাৰ লগতে 2021 চনত তেওঁক ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ, 2022 চনত গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা, 2023 চনত অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা আৰু 2024 চনত গণেশ গগৈ বঁটাৰে সন্মানিত কৰা হৈছিল। অসম সাহিত্য সভাই নীলমণি ফুকনৰ পিছতেই কবি আনিচুজ্জামানক 2024 বৰ্ষত জাতীয় কবি হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ বাধ্যতামূলক বুলি চৰকাৰে প্ৰকাশ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলে প্ৰযোজ্য ৰাজসাহায্যৰ সৈতে নিৰ্ধাৰিত খুচুৰা বিক্ৰী মূল্যত চিলিণ্ডাৰ বুকিঙৰ বাবে বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ সম্পন্ন কৰিব লাগিব। ইয়াৰ ফলত কেৱল প্ৰকৃত আৰু প্ৰাপ্য পৰিয়ালেহে যাতে ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছ লাভ কৰে সেয়া সুনিশ্চিত হ'ব। এই ব্যৱস্থাই নকল আৰু অযোগ্য ৰন্ধন গেছৰ সংযোগ নোহোৱা কৰিব। এই প্ৰক্ৰিয়াৰ জৰিয়তে কোনো প্ৰাপ্য পৰিয়ালক ৰন্ধন গেছৰ পৰা বঞ্চিত কৰিব বিচৰা হোৱা নাই বুলি মন্ত্ৰালয়ে স্পষ্ট কৰি কয় যে প্ৰতিগৰাকী যোগ্য গ্ৰাহকে প্ৰমাণীকৰণ সম্পূৰ্ণ কৰাৰ বাবে বহুকেইটা সহজ উপায় আছে। গ্ৰাহকসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ লোৱাৰ সময়ত অথবা বিতৰকৰ শ্ব'ৰুমত বা তৈল বিপণন কোম্পানীৰ মোবাইল এপৰ জৰিয়তে বায়োমেট্ৰিক প্ৰমাণীকৰণ সম্পূৰ্ণ কৰিব পাৰিব। প্ৰয়াত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি উপজা দিন। সুললিত কণ্ঠৰে অসমীয়া সংগীত জগতলৈ অনন্য বৰঙণি আগবঢ়াই থৈ যোৱা শিল্পীগৰাকীয়ে 1943 চনৰ আজিৰ দিনটোতেই মঙলদৈত জন্মগ্ৰহণ কৰিছিল। অসামান্য প্ৰতিভাৰ অধিকাৰী জয়ন্ত হাজৰিকাই বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধৰ্মকায়, নতুন আশা আদি বোলছবিত স্বকীয়ভাৱে সংগীত পৰিচালনা কৰিছিল। 1962 চনত তেওঁ কলিকতাত ৰেকৰ্ড কৰা আগলি বতাহে কপালে কলৰে পাত আৰু কৃষ্ণচূড়া কৃষ্ণচূড়া গানৰ ৰেকৰ্ডখন যথেষ্ট জনপ্ৰিয় হৈছিল। ভূপেন হাজৰিকাৰ পৰিচালনাত মণিৰাম দেৱান বোলছবিত সোণাৰ বৰণ পাখিৰে তোৰ গানত পশ্চিমবংগৰ শিল্পী শ্যামল মিত্ৰৰ সৈতে কণ্ঠদান কৰাৰ পাছত তেওঁ ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰাৰ উপৰিও

0: ছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰেণ্য কণ্ঠশিল্পী সুৰৰ যাদুকৰগৰাকীৰ পবিত্ৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ মায়াময় সুৰ, হৃদয়স্পৰ্শী গীত আৰু অনন্য সৃষ্টিৰাজিয়ে অসমীয়া সংগীতক সমৃদ্ধ কৰাৰ লগতে সাংস্কৃতিক জীৱনলৈ অমলিন সৌন্দৰ্য কঢ়িয়াই আনিছে। তেওঁৰ সুৰত থকা আৱেগ, ভালপোৱা আৰু অসমীয়াৰ আত্মাৰ স্পন্দন প্ৰজন্মৰ পাছত প্ৰজন্মলৈ বৈ থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাই দেশসেৱা মন্ত্ৰৰে ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সৰ্বাংগীন উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱনৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। সেৱা সংকল্প অভিযানৰ আজিৰ খণ্ডত আমি আপোনালোকলৈ লৈ আহিছো উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ অনিৰুদ্ধ গতিয়ে কিদৰে বিকশিত ভাৰতৰ দৃষ্টিভংগীক কাৰ্যকৰী কৰাত সহায় কৰিছে।
1: বিভিন্ন ৰাজ্যৰ লগতে অসমতো কৃষিখণ্ডৰ ক্ষেত্ৰত বহু আঁচনি আৰম্ভ কৰিছে বা বহু আঁচনি চলি আছে। এই আঁচনিসমূহৰ দ্বাৰা অসমৰ কৃষিখণ্ডত এক আমূল পৰিৱৰ্তন হৈছে আৰু অসমৰ কৃষকে যথেষ্টখিনি সহায় পাইছে। বিভিন্ন ধৰণৰ আঁচনি অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত চলি আছে। পঞ্জীয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যাক আমি ফাৰ্মাচিষ্ট্ৰি বুলি কোৱা হয়, আৰু এইখন বৰ অতি এটা সুন্দৰ প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াত আমাৰ যিসকল কৃষক আছে সেই কৃষকসকলক পঞ্জীয়নৰ দ্বাৰা তেখেতসকলক এখন পৰিচয় পত্ৰ দিয়া হ'ব আৰু ভৱিষ্যতে কৃষিখণ্ডৰ লগত তেখেতসকল যেতিয়া জড়িত হ'ব কৃষক পঞ্জীয়নটো অত্যন্ত জৰুৰী আৰু অতি দ্ৰুতগতিত এই কৃষক পঞ্জীয়ন চলি আছে। অসম যথেষ্ট প্ৰতিকূল পৰিৱেশৰ সৃষ্টি হ'ব লগা হয়, সেইকাৰণে এখন আঁচনি আছে, সেই আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা। এই যোজনাৰ অন্তৰ্গত হিচাপে আমাৰ যিসকল কৃষকে তেওঁলোকৰ খেতিপথাৰত তেওঁলোকে বিভিন্ন ধৰণৰ বতৰৰ কাৰণে, প্ৰতিকূল বতৰৰ কাৰণে, বানপানী বা খৰাঙৰ কাৰণে যদি ক্ষতিগ্ৰস্ত হয় তেওঁলোকক বীমা কৰা ব্যৱস্থা আছে। আৰু আপোনালোকে জানি এইটোও ভাল পাব যে শেহতীয়াভাৱে এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে প্ৰায় 8.5 লাখ লোক বা কৃষক এই বীমাৰ অধীনত পঞ্জীয়ন সম্পূৰ্ণ হৈছে। আৰু ইয়াৰ লগতে প্ৰধানমন্ত্ৰীৰ PM কিষাণ বুলি এখন আঁচনি আছে, সেই আঁচনিখনৰ জৰিয়তে কৃষকসকলক কিছু আৰ্থিকভাৱে সহায় কৰা হয় আৰু শেহতীয়াভাৱে আমাৰ প্ৰায় 19.5 লাখ কৃষকে এই PM কিষাণ আঁচনিৰ অন্তৰ্গত তেওঁলোকে আৰ্থিক সুবিধা লাভ কৰিবলৈ সুবিধা হৈছে। তেওঁলোকে আৰ্থিক সুবিধাটো DBT-যোগে তেওঁলোকৰ বেংকৰ উপলব্ধ হয়। আমাৰ আন এটা আঁচনি আছে, সেইটো হ'ল কৃষি আন্তঃগাঁথনি পুঁজি। কৃষক আৰু কৃষি উদ্যোগীৰ বাবে এই আঁচনিখনে যথেষ্ট সহায় কৰে।
0: শ্বহীদ দিৱস উপলক্ষে SBI ফাউণ্ডেশ্যন আৰু গ্ৰাম্য বিকাশ মঞ্চই বিশ্বনাথ জিলাৰ ৰাইজৰ সহযোগত বীৰাংগনা শ্বহীদ কনকলতা বৰুৱাৰ ত্যাগ আৰু বীৰত্ব শ্ৰদ্ধাৰে সোঁৱৰাৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি আজি জিলাখনৰ বৰঙাবাৰীত SBI সন্মান প্ৰজেক্টৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। এই প্ৰকল্পৰ জৰিয়তে সমাজৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰকল্পৰ অধীনত সমাজৰ 100 গৰাকী যুৱক যুৱতীক প্ৰতিৰক্ষা বাহিনীৰ সৈতে জড়িত চাকৰিৰ বাবে প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে বীৰাংগনা কনকলতা বৰুৱা যুৱ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। মহিলাসকলৰ দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে প্ৰেৰণা কেন্দ্ৰ স্থাপন কৰি তেওঁলোকক কাটিং আৰু চিলাইৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে জনসাধাৰণক কম খৰচত বিভিন্ন অনলাইন সেৱা উপলভ্য কৰোৱাৰ উদ্দেশ্যে গ্ৰাম সেৱা কেন্দ্ৰও স্থাপন কৰা হৈছে। 20 সংখ্যক এছিয়ান গেমছৰ বিভিন্ন শিতানত আজি কেইবাগৰাকী ভাৰতীয় এথলীটে পদক জয়ৰ বাবে অৱতীৰ্ণ হ'ব। ভাৰতৰ টেগ বল খেলুৱৈ কুইমচি ডিছোজাই ব্ৰঞ্জৰ পদকৰ বাবে জাপানৰ য়ুইনা ছাকামটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ভাৰতৰ মহিলা দলে আজি গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে পুৰুষ হকী দল প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ'ব। মহিলাৰ ক্ৰিকেটৰ ছেমি ফাইনেলত ভাৰত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালিৰ উদ্বোধনী অনুষ্ঠানত অলিম্পিকত 2 বাৰ পদক বিজয়ী মনু ভাকৰ আৰু কাবাডী খেলুৱৈ পৱন শেহৰাৱতে 501 জনীয়া ভাৰতীয় দলৰ নেতৃত্ব বহন কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ কুমাৰ ডেভিড দাসৰ সৈতে।
2: ৰাজ্যজুৰি পালন কৰা শিল্পী জুবিন গাৰ্গৰ স্মৃতি দিৱস, মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার বিভিন্ন কার্যসূচী, নগাঁও লোকসভা সমষ্টির উপনির্বাচনের প্রস্তুতি আদি খবর সমূহে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি

0: শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটোৰ শীৰ্ষক জুবিন ইক'জ একৰছ আছাম। দৈনিক অগ্ৰদূত কাকতে বাতৰিটোৰ শিৰোনাম দিছে জুবিনে বিচৰা অসমেই উজ্বলিল সমাধিত। দ্য চেণ্টিয়েল কাকতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশ বিদেশৰ বিনিয়োগকাৰীসকলক অসমলৈ আমন্ত্ৰণ জনোৱাৰ এটা বাতৰিক আগস্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অংশগ্ৰহণ কৰা কাৰ্যসূচীসমূহকো বিভিন্ন কাকতে প্ৰাধান্য দিছে। দৈনিক অসম কাকতত এই সম্পৰ্কীয় এটা বাতৰিৰ শিৰোনাম গুৰুজনাৰ স্মৃতিতীৰ্থ পৰিদৰ্শন ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বটদ্ৰৱৰ আৰ্হিত মধুপুৰ সত্ৰ নিৰ্মাণ হ'ব বৃহৎ প্ৰকল্প। আমাৰ অসম কাকতেও দিল্লীৰ পৰা উভতি কোচবিহাৰ ধুবুৰীৰ মুখ্যমন্ত্ৰী শীৰ্ষকেৰে এটা বাতৰি প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহ তৎপৰতা অব্যাহত আছে। ইয়াৰ মাজতে তৃণমূল কংগ্ৰেছে প্ৰতীক নোপোৱাৰ অভিযোগ তুলি দলটোৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰা এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ দেৱী। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধেৰেকণিৰে 2000 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীৰ চাপৰত আজি 3200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কাৰ্যসূচী, বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা লৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, বিশিষ্ট কবি গীতিকাৰ আনিচুজ্জামানৰ 79 বছৰ বয়সত দেহাৱসান, ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা বায়'মেট্ৰিক আধাৰ প্ৰমাণীকৰণ বাধ্যতামূলক আৰু এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ছেমিফাইনেলত আজি ভাৰত বাংলাদেশৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
2: श्रोताओं, ये आकाशवाणी का हाफलोंग केंद्र है। अभी आप सुन रहे थे आकाशवाणी के गुवाहाटी केंद्र से आंचलिक बातोरी। समय हो गया है स्थानीय भाषाओं के कार्यक्रम सुनवाने का। सबसे पहले चलिए आपको सुनवाते हैं खेलमा कार्यक्रम में लोकगीत चोइलिंगुल नेबोम और उनके साथियों की आवाज़ में।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহত আছে, অসম ক্ষীপ্ৰতাৰে উত্তৰ পূবৰ শক্তিখণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, বিগত 5 বছৰত প্ৰায় 85,000 শিক্ষকক নিযুক্তি দিয়া হৈছে বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ, লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন, উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত বিশ্ব পৰ্যটন দিৱসৰ আয়োজন আৰু এছিয়ান গেমছৰ হকীৰ পুৰুষ মহিলাৰ উভয় শাখাত প্ৰথমখন খেলত ভাৰতৰ জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা আৰু মোৰ সৈতে আছে দলি দেৱী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশে অসম আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰে। ধুবুৰীৰ চাপৰত 3,200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশৰ পৰা আজিৰ দিনটো ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব। 48,000 কোটি টকা ব্যয় সাপেক্ষে এই বৃহৎ প্ৰকল্পটো ৰাজ্যৰ শক্তিখণ্ডৰ বিকাশৰ ক্ষেত্ৰত এটা ঐতিহাসিক পদক্ষেপ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ছোৱাত প্ৰায় 20,000 লোকৰ কৰ্মসংস্থাপন আৰু সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ'লে প্ৰায় 5,000 স্থায়ী চাকৰিৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অসম অতি ক্ষীপ্ৰতাৰে উত্তৰ পূবৰ শক্তিখণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে আৰু কেইবাটাও বৃহৎ শক্তি প্ৰকল্পৰ কাম চলি আছে। এই তাপবিদ্যুৎ প্ৰকল্পটোৱে এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সফলতাক প্ৰতিফলিত কৰে বুলিও তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো এই প্ৰকল্পৰ জৰিয়তে উপকৃত হ'ব।
1: যে আদানী গ্ৰুপে আমাৰ অসমত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে প্ৰায় 50,000 কোটি টকা ব্যয় কৰিব আৰু এইটোৱে অসমৰ আটাইতকৈ ডাঙৰ ইনভেষ্টমেণ্ট বুলি আমি ক'ব পৰা হ'ম। আজি যদি এই বিদ্যুৎ প্ৰকল্প স্থাপন নহয় আমি বিভিন্ন ৰাজ্যৰ পৰা বিদ্যুৎ কিনি থাকিব লাগিব আৰু যোনে যিমান দাম আমাক ক'ব সিমান দামত আমি বিদ্যুৎ কিনিব লাগিব আৰু প্ৰত্যেক বছৰে মানুহৰ বিদ্যুতৰ মাচুল আমি বঢ়াই বঢ়াই গৈ থাকিব লাগিব। এই প্ৰকল্পটো যেতিয়া আৰম্ভ হ'ব আপোনালোকে চিন্তা কৰিব পাৰে যে ইয়াত 50,000 কোটি টকাৰ ব্যয় হ'ব। আপোনালোকে চিন্তা কৰিব পাৰে যে আমাক ইয়াত কিমান শ্ৰমিকে কাম কৰাৰ সুবিধা পাব।
0: অনুষ্ঠানত উপস্থিত থকা আদানী গ্ৰুপৰ সঞ্চালক জিত আদানীয়ে তেওঁৰ ভাষণত কয় যে প্ৰকল্পটোৱে অসমৰ প্ৰগতিৰ ক্ষেত্ৰত এটা নতুন অধ্যায় ৰচনা কৰিব। আজিৰ অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল, ভূমি সংৰক্ষণ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, বিলাচীপাৰা সমষ্টিৰ বিধায়ক জীৱেশ ৰায় আৰু আদানী গ্ৰুপৰ সঞ্চালক জিত আদানী উপস্থিত থাকে। চৰকাৰে ৰাজ্যত 1,100খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় নতুনকৈ নিৰ্মাণ কৰিছে আৰু ইয়াৰ বাবে 5,508 কোটি টকা ব্যয় কৰিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি চিপাঝাৰৰ দেওমৰ্ণই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন মুকলি কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিগত 5 বছৰত প্ৰায় 85,000 শিক্ষকক নিযুক্তি দিয়া হৈছে।
2: ইতিমধ্যে চৰকাৰে 5,508 কোটি টকা ব্যয় সাপেক্ষে 1,100 স্কুল মাধ্যমিক পৰ্যায়ৰ স্কুলৰ নৱনিৰ্মাণ কৰিছে আৰু তাৰ আৰ্হি বা নমুনা আজি আপোনালোকে দেওমৰ্ণই উচ্চতৰ মাধ্যমিক বিদ্যালয়খন দেখা পাইছে, যিখন বিদ্যালয় মই মাননীয় বিধায়ক পৰমানন্দ ৰাজবংশীৰ সৈতে আজি উদ্বোধন কৰিলোঁ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যোৱা 5টা বছৰত আমি প্ৰায় 85,000 শিক্ষক নিযুক্তি দিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে অহা বছৰকেইটাতো আমি পুনৰ নিযুক্তি দিম, অৰ্থাৎ শিক্ষা বিভাগত শিক্ষকৰ খালী পদ নাথাকে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে নিয়মীয়াভাৱে তেওঁলোকৰ বেতন আমি দি আহিছোঁ আৰু তেওঁলোকৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছোঁ।
0: নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰাৰ চেগতে মন্ত্ৰীগৰাকীয়ে দেওমৰ্ণয় মহাবিদ্যালয়, দেওমৰ্ণয় স্নাতক মহাবিদ্যালয়, দেওমৰ্ণয় বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা দেওমৰ্ণয় বিএড মহাবিদ্যালয় পৰিদৰ্শন কৰে। শ্ৰীপেগুৱে অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ, শিক্ষাৰ্থীৰ সংখ্যা, আন্তঃগাঁথনি তথা শৈক্ষিক কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। শিক্ষাৰ্থীসকলৰ বাবে শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ উদ্দেশ্যে চৰকাৰৰ প্ৰয়াস অব্যাহত থাকিব বুলিও তেওঁ প্ৰকাশ কৰে। তদুপৰি তেওঁ কয় যে শৈক্ষিক মান উন্নত কৰাৰ হকে সা সুবিধাৰ বিকাশ ঘটোৱাত চৰকাৰে অগ্ৰাধিকাৰ দিছে। পাছত ডাঃ পেগুৱে মন্ত্ৰী নীলিমা দেৱী, বিধায়ক পৰমানন্দ ৰাজবংশী আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ সৈতে মঙ্গলদৈত স্বতন্ত্ৰ মহাবিদ্যালয়ৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস তথা মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰে। তেওঁ লগতে মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সহযোগিতাত প্ৰায় 15 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা স্মাৰক মুকলি মঞ্চও উদ্বোধন কৰে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন জনাইছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰে মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত বদলি হোৱা শিক্ষকসকলক নতুন বিদ্যালয়ত যোগদানৰ বাবে পুৰণি বিদ্যালয়ৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। আনহাতে যিসমূহ জিলাত নিৰ্বাচনৰ আচৰণবিধি বলবৎ হৈ আছে, সেইসমূহ জিলাত আচৰণবিধি শেষ হোৱাৰ পাছতহে বিদ্যালয়ৰ পৰা মুকলি কৰি দিবলৈ কোৱা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বাতৰিৰ পৰৱৰ্তী অংশ শুনক দলি দেৱীৰ পৰা।
3: ডিমা হাছাও জিলাৰ উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ব। ডিমা হাছাওৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে। এই অনুষ্ঠানত হ'বলগীয়া আলোচনাত অসমত পৰ্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। পৰ্যটন মন্ত্ৰী অজন্ত নিয়োগে মুখ্য অতিথি হিচাপে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন মুক্ত, নিকা, স্বচ্ছ আৰু শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনা কৰাৰ লক্ষ্যৰে আজি জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্য শইকীয়াই ষ্ট্ৰংৰুম আৰু গণনা কেন্দ্ৰ হিচাপে ব্যৱহাৰ হ'বলগীয়া 2খন শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। ষ্ট্ৰংৰুম আৰু গণনা কেন্দ্ৰ হিচাপে ব্যৱহাৰ হ'বলগীয়া নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত হৈ জিলা আয়ুক্তগৰাকীয়ে সকলো দিশ পৰ্যবেক্ষণ কৰে। ইফালে বিজেপি, বিৰোধী দল কংগ্ৰেছ, AIUDFকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ভাষাৰোজা হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ আধাৰত ৰাভা, বড়ো, মিচিং আৰু কাৰ্বি জনজাতিৰ প্ৰায় 20,000 শব্দৰ অন্তৰ্ভুক্তিৰে হেমকোষ পৰিশিষ্ট শীৰ্ষক এখন শব্দকোষ আজি গুৱাহাটীত উন্মোচন কৰা হয়। এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শব্দকোষখন উন্মোচন কৰে।
4: হেমচন্দ্ৰ বৰাক ৰক্ষা কৰিবলৈ জীয়াই ৰাখিবলৈ পৰিয়ালে সকলো কাম কৰি আছে।

0: এতিয়া এই কামটো মূল কথাটো হ'ল যে অসমীয়া ভাষাভাষীৰ লোকে যাতে অতি সহজে চুবুৰীয়া জনগোষ্ঠীৰ ভাষাবোৰ শিকিব পাৰে তাৰ কাৰণে এইটো হ'ল এটা আহিলা, যিটো এটা সময়ত হেমচন্দ্ৰ বৰুৱাই ঊনবিংশ শতিকাতে এই কথাটো অনুভৱ কৰিছে।
1: অনুষ্ঠানত সাহিত্য একাডেমী আৰু পদ্মশ্ৰী সন্মানেৰে বিভূষিত মংগল সিংহাজোৱাৰী, কাৰ্বি সাহিত্য সভাৰ সভাপতি খৰচিং ইংটি, মিচিং সাহিত্য সভাৰ সভাপতি হৰি নাৰায়ণ পেগুৱে হেমকোষ পৰিশিষ্টখন বিভিন্ন ভাষা শিক্ষাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি ব্যক্ত কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ কাইলৈ বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হ'ব। ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহত ইতিমধ্যে শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেংগী টকোবাৰী সত্ৰত শ্ৰীৰাম ভকতীদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। আজি প্ৰথম দিনা পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিৰ আয়োজন কৰা হৈছে। বিশেষকৈ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। কাৰ্যসূচী অনুসৰি আজি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ পৰিৱেশন কৰা হয়। দিনৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা, থিতাতে ৰচনা লিখা প্ৰতিযোগিতা, সদ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোডৰ ৰূপহী চুপাৰী সংস্থাৰ সদস্যসকলৰ সৈতে অঞ্চলটোৰ পাণ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে উন্নত উৎপাদনশীলতা, মূল্য সংযোজন আৰু বজাৰ প্ৰৱেশাধিকাৰৰ ওপৰত গুৰুত্ব দিয়াৰ পোষকতা কৰি কয় যে ইয়াৰ জৰিয়তে কৃষকসকলৰ লাভ অৰ্জন বৃদ্ধি হ'ব। তেওঁ লগতে চৰকাৰে অঞ্চলটোৰ কৃষি অৰ্থনীতি শক্তিশালী কৰাৰ দিশত কাম কৰি যাব বুলিও উল্লেখ কৰে। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
2: যশস্বী কণ্ঠশিল্পী সুৰকাৰ সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ 83 সংখ্যক উপজা দিন উদযাপন কৰা হৈছে। এই উপলক্ষে স্বৰাঞ্জলি আৰু সুৰ বাহিনীৰ উদ্যোগত চানমাৰীৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। উপজা দিনৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত বিশেষ সংগীতানুষ্ঠান আয়োজিত হয়। এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা গায়ক গায়িকাসকলে গীত পৰিৱেশন কৰে। ওদালগুৰি জিলাৰ টংলা বাদ্যযন্ত্ৰী শিল্পী মঞ্চৰ উদ্যোগত টংলাতো সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ উপজা দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। উল্লেখযোগ্য যে জয়ন্ত হাজৰিকাই 1943 চনৰ আজিৰ দিনটোতে মঙলদৈত জন্মগ্ৰহণ কৰিছিল। শিল্পীগৰাকীয়ে বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধৰ্মকায়, নতুন আশা আদি বহু চিনেমাৰ সংগীত পৰিচালনা কৰিছিল। খানাপাৰাৰ আঞ্চলিক কৃত্ৰিম প্ৰজনন প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি অৰুণাচল প্ৰদেশৰ প্ৰশিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰে। 45 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মৈত্ৰী শীৰ্ষক এই প্ৰশিক্ষণৰ আজিৰ সামৰণি অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে। আজিৰ কাৰ্যসূচীত প্ৰশিক্ষাৰ্থীসকলক গ্ৰামীণ পশুধন খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাৰ হকে কাম কৰি যাবলৈ উৎসাহিত কৰাৰ লগতে তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত পশু চিকিৎসা বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক তথা বিষয়াই অংশগ্ৰহণ কৰে। লখিমপুৰৰ ছাত্ৰ শাশ্বত স্পন্দন বৰাই ৰাষ্ট্ৰীয় বিজ্ঞান আলোচনা চক্ৰলৈ অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীত কালি অনুষ্ঠিত ৰাজ্যিক বিজ্ঞান আলোচনা চক্ৰত প্ৰথম স্থান লাভ কৰি ছাত্ৰজন ৰাষ্ট্ৰীয় বিজ্ঞান আলোচনা চক্ৰলৈ নিৰ্বাচিত হৈছে। অহা 30 অক্টোবৰত নতুন দিল্লীত ৰাষ্ট্ৰীয় বিজ্ঞান আলোচনা চক্ৰখন অনুষ্ঠিত হ'ব। জনস্বাস্থ্য কাৰিকৰী পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে আজি শ্ৰীভূমি জিলাৰ লংগাইত বিভিন্ন চাহ বাগিচাৰ পৰিচালকসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত চাহ বাগিচা অঞ্চলৰ সামগ্ৰিক উন্নয়ন, চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানৰ লগতে তেওঁলোকৰ কল্যাণৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। সমস্যা সমাধানৰ বাবে বাস্তৱসন্মত উদ্যোগ গ্ৰহণ কৰাৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। ভাৰতীয় পুৰুষ হকী দলে এছিয়ান গেমছত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতে আজি জাপানৰ কাকামি গাহাৰাত অনুষ্ঠিত পুল এৰ নিজৰ প্ৰথমখন খেলত ইণ্ডোনেছিয়াক 13-1 গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ দিলপ্ৰীত সিঙে 4টা গ'ল দিয়ে। অভিষেক, ৰাজিন্দৰ সিং, মনদীপ সিং, অধিনায়ক হৰমনপ্ৰীত সিং আৰু যুগৰাজ সিঙে 1টাকৈ গ'ল দিয়ে। ইণ্ডোনেছিয়াৰ হৈ অউলিয়া অল আৰহাদে 1মাত্ৰ গ'লটো দিয়ে। ভাৰত মঙলবাৰে হ'বলগীয়া নিজৰ দ্বিতীয়খন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে ভাৰতৰ মহিলা হকী দলে গিফু জিলাৰ গ্ৰীণ ষ্টেডিয়ামত অনুষ্ঠিত পুল বিৰ নিজৰ প্ৰথমখন খেলত উজবেকিস্তানক 19-0 গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ দীপিকা শেহৰাৱতে 8টা গ'ল দিয়ে। ঈশিকা চৌধুৰীয়ে 3টা, লালথান লোৱাংগী আৰু নেহাই 2টাকৈ গ'ল।

0: ভাৰতীয় মহিলা দলটো কাইলৈ পৰৱৰ্তী খেলত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে সন্মুখীন হ'ব। আই চি নাগোৱা এছিয়ান গেমছত মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙৰ দলীয় শাখাত ভাৰতে ৰূপৰ পদক অৰ্জন কৰিছে। ভাৰতীয় শ্বুটাৰ ইলাভেনিল ভালৰিভান, সোনম মাস্কাৰ আৰু বিদৰ্শা বিনোদে ভাৰতৰ হৈ এইবাৰৰ এছিয়ান গেমছৰ প্ৰথমটো পদক অৰ্জন কৰে। ভাৰতীয় দলটোৱে দলীয়ভাৱে মুঠ 18,898 পইণ্ট লাভ কৰে। এই শিতানত চীনে সোণৰ আৰু জাপানে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে বাংলাদেশক 114 ৰাণত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ হৈ এই বৃহৎ জয়ত শেফালী বাৰ্মাই 49টা বলত T20ত আন্তৰ্জাতিক প্ৰথমটো শতকেৰে অনবদ্য অৱদান আগবঢ়ায়। ভাৰতীয় দলৰ উপ অধিনায়ক স্মৃতি মান্ধানাই 19টা বলত 37 ৰাণ আৰু উইকেট কিপাৰ হৰমনপ্ৰীত কৌৰে 40 ৰাণ কৰে। ফাইনেলত জিকিব পাৰিলে ভাৰতৰ দলটোৱে এইবাৰৰ এছিয়ান গেমছৰ ক্ৰিকেটত স্বৰ্ণ পদক লাভ কৰিব। ভাৰতে মঙলবাৰে হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অসম ক্ষিপ্ৰতাৰে উত্তৰ পূবৰ শক্তিখণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বিগত 5 বছৰত প্ৰায় 85,000 শিক্ষকক নিযুক্তি দিয়া হৈছে বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন। উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত বিশ্ব পৰ্যটন দিৱসৰ আয়োজন আৰু এছিয়ান গেমছৰ হকীৰ পুৰুষ মহিলাৰ উভয় শাখাত প্ৰথমখন খেলত ভাৰতৰ জয়।
1: শ্ৰোতাও অভি আপ এছিমে মে সন্ধ্যাৰ আঞ্চলিক বাতৰি শুন ৰে থে। ইয়ে আকাশবাণী কে হাফলং কেন্দ্ৰ হে। স্থানীয় গীতৰ কাৰ্যক্ৰম কো জাৰি ৰখতে হুৱে আই আপ শুনতে হে ডিমাচা কাৰ্যক্ৰম। আজ শুনতে কুছ ডিমাচা আধুনিক গীত। আৱাজে হে প্ৰদীপ হাফলংবাৰ অৰুণ কে সাথীয়ো কে।